0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ, স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলিৰ বাবে চুক্তি চূড়ান্ত, আৰু মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেইধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনি আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱ বিচ্ছিন্নভাৱে পাই থাকিব।

0: ডক্টৰ শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।
1: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
0: ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যনছ ৰেজিষ্ট্ৰীয়ে বিহু, পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই 4বিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংক প্ৰমাণপত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12টালৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয়াগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয়াগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা

অৰ্থাৎ যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ

0: স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰ চাদ অন্যতম। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি চাৰিগৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। বড়ো ভাষা সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয় বড়ো কছাৰিজ এণ্ড ডিয়াৰ কালচাৰ নামৰ দুখন গ্ৰন্থ ৰচনা কৰিছিল। বড়ো জাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ 1968 চনত দেহাৱসান ঘটে। বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি উপজা দিন। ভালেসংখ্যক গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা লক্ষ্মীনন্দন বৰাই 1996 চনত অসম সাহিত্য সভাৰ বোকাখাট অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা বৰাক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী বৰণ্য সাহিত্যিকে অসম উপত্যকা সাহিত্য বঁটা, সৰস্বতী সন্মান আদি লাভ কৰাৰ লগতে কায়কল্প, জাকেৰী নাহিকে উপাম আদি ভালেমান উচ্চস্তৰৰ গ্ৰন্থ ৰচনা কৰিছিল। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণ কৰিবলৈ সক্ষম হয়। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কষ্টে ইকুৱেডৰক 1-0 গ'লত ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ এফৰ এখন খেলত ছুইডেন টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি অহাৰ পৰলৈ ছুইডেনৰ 3-1 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: 17 জুনত ট্ৰাম্প মোদীৰ আলোচনা, আগষ্ট মাহৰ পৰা নিয়মীয়াকৈ অৰুণোদয় ধন, 1 জুলাইৰ পৰা 70% বাছ ভাড়া বৃদ্ধি, লোকপিয়লত নিজ নিজ জনগোষ্ঠী, ভাষা, ধৰ্মীয় বিশ্বাসক স্পষ্টকৈ জনাবলৈ জনজাতীয় ৰাইজলৈ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বান আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃষি বিভাগত জালিয়াতিৰে 683 কোটি টকা মোকলাই নিয়াৰ তথ্য ফাদিল হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত, জালত পৰিব দুৰ্নীতিগ্ৰস্ত 35 কৃষি বিষয়া, এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। শিলিগুৰি শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে।

0: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এইদৰে ঘোষণা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত ভূটান সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 9জন বাংলাদেশী নাগৰিকক বাংলাদেশে গ্ৰহণ নকৰাত জিৰলেণ্ডতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নৱনিৰ্মিত ৰাম মন্দিৰত সংঘটিত বিত্তীয় কেলেংকাৰী তদন্তৰ বাবে যোগী চৰকাৰে SIT গঠন কৰাৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলঙৰ হস্ততাঁত, বিহুৰ পেপা, বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰীয়ে ভৌগোলিক সূচাংক লাভ কৰাৰ বাতৰি দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে এবছৰতে 1.73 লাখ নামভৰ্তি হ্ৰাস এই শিৰোনামেৰে তথ্য সহকাৰে প্ৰকাশ কৰিছে। যোৱা 5 বছৰত অসমত 2241জন HIV আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: মৰমী কাশ্যপ, বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কিছু সময় পূৰ্বে শ্বিলঙত উত্তৰ পূবৰ আন্তঃগাঁথনি সন্মিলনত ভাষণ দিয়ে। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু NDA চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি গুৱাহাটীৰ ৰূপনগৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ অধীনত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ জৰিয়তে বৰপেটা বিধানসভা সমষ্টিত বিধায়ক দীপক কুমাৰ দাসে আজি 17টা পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: मुक्त भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जीत और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
0: जन-जन का रखे ध्यान, टीबी मुक्त भारत अभियान।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: কেৱল পইচা পঠিয়াবৰ বাবে কিউ আৰ কোড স্কেন কৰিব লাগে বা পিন দিব লাগে, পইচা পাবৰ বাবে নালাগে।
4: আৰ বি আয়ে কয় কিউ আৰ কোড স্কেন কৰাৰ সময়ত বা পিন দিয়াৰ সময়ত অলপ সাৱধান হ'ব।
5: লাং হেন লো এপ্রাণ লাং হেন এচি থে লো লাসে লাং পাচো ইক দেরি কিজু না লাং আনি বাংতা মিনিট ফো পেন মিনিট কিবা পর আন পার ক্লক পা মেরা পুথত পাং সামথন সে লাং জুন ইক নেহি লাং গে পাচো ইয়া ফুলি এলং মাসে লাং পাং সামনা জি আকা প্রে গা ফুলি এলং জং সে পাজয় থু পুলতে হালা বাংসো লাং জিহু থু দে তাই দংকর লাবেন লাং তুকা কুঙারা এলং লাং পাচিতি বকলং দে তাং জি জং সে লাসন চিটি বগ্দ প্লোতে লাসো দেমল ব্লিচিং পাউডার মতে ব্লিচিং আদু রেক কালেতে তাই নজে কিছু না লং কিবি ইয়ালং বং মতে ফুলে কাকে তা দে বের নজে লাপেন লং চয় না হতা ইরিপেন জিপু পেরা আবেগ দু হার লুঙা থন পেন সে লং চসক ইনে গে থেং পিকে লং তমন লাপেন আর কি কেখাং আর কি কাছু হপেন কেখাং বাং থেংপি থেংফ্রাং লাপেন এক নাম নাকবির পেন জব কেরেং এটা আজেথে কিন্তু আপিয়ান তা কিছু দুটাং নামপি নামদুর টং সিকট পেন কেন জক তমন থেপেন দা কাচে তন্তে দাং দুটাং কেরেং এটা পি আন রেং দক রেংনি পেন কেপারেং জিয়ান থেংপি ই নাম জি লাপেন রায় কম নজি দেট চানী চানজাই লাপেন আলের চান কপে দু ফান থেংপি এ নাজি

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI টেগ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3214 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি তিনিগৰাকী লোকৰ সাক্ষ্য প্ৰদান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 গোলত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস দিছে। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। তেওঁ কয় যে শ্বহীদসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। শ্বহীদসকলৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বৰ অসমৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ঐতিহ্য আৰু অৱদানৰ সংৰক্ষণে ৰাষ্ট্ৰৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়াসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব।
1: হাঁহিমুখে আত্মবলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাওদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ 5ম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত টুংখুঙীয়া ফৈদৰ বংশধৰ।
0: কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ আত্মবলিদানে সকলোকে অতুলনীয় স্বদেশপ্ৰেমৰ প্ৰেৰণা দিয়ে। স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদানৰ বাবে আমি স্বাধীন ভাৰতত আত্মমৰ্যাদাৰে জীয়াই আছো বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে যিধৰণে সজাব বিচাৰিছিল সেইধৰণে দেশক আগবঢ়াই নিয়াৰ বাবে সকলোৱে সংকল্পবদ্ধ হোৱা উচিত। উল্লেখযোগ্য যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল।

0: 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হ'ব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচ্যাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12 বৃদ্ধি পাইছে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। শক্তিবিধ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। মেলাৰ বাবে ইতিমধ্যে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ আগমন হৈছে। মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে পৰম্পৰা অনুসৰি 3 দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হ'ব। 26 জুনৰ পুৱা পূজা দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰলৈ পৰিবহণৰ কোনো ব্যৱস্থা নাথাকিব বুলি মুখ্য দলৈগৰাকীয়ে অৱগত কৰে। ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল থৈ পদপথে কামাখ্যা মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে কোনো থকা খোৱাৰ ব্যৱস্থা নাথাকিব। ইয়াৰ বিপৰীতে প্ৰশাসনে ভক্তসকলৰ বাবে মালিগাঁও, পাণ্ডু, বৰিপাৰা আদি অঞ্চলত থকা খোৱাৰ ব্যৱস্থা কৰা বুলি দলৈগৰাকীয়ে জানিবলৈ দিয়ে।
1: মহাযোগৰ 2026 বৰ্ষৰ অতি সোনকালে আমাৰ 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু সেই সময়ৰ পৰা মাৰ দুৱাৰ বন্ধ হ'ব। আমাৰ পৰম্পৰা অনুযায়ী 3 দিন মন্দিৰ দুৱাৰ বন্ধ থাকে আৰু চতুৰ্থ দিনা অৰ্থাৎ এইবুলি 26 তাৰিখে ৰাতিপুৱাই আমাৰ দেৱী নিত্য পূজা স্নান আদি কৰাৰ পিছত মন্দিৰৰ দুৱাৰ আমি তীৰ্থযাত্ৰীসকলে খুলি দিম আৰু কামাখ্যা মন্দিৰ পৰিচালনা কমিটি আৰু মেলা পৰিচালনা কমিটিৰ সহযোগত আমি যিসকল যাত্ৰী ভক্ত মা কামাখ্যাৰ দুৱাৰলৈকে সেই সময়ছোৱাত আহিব তেওঁলোকৰ অহা যোৱা ব্যৱস্থা আমি সুন্দৰ নিয়াৰিকৈ যাতে পৰিচালনা কৰিব পাৰোঁ সেই উদ্দেশ্যে আঁতৰত ৰাখি আমি মেলা পৰিচালনা কমিটিখনে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে অহা যোৱা ৰাস্তাত খোৱা পানীৰ ব্যৱস্থা, চিকিৎসাৰ ব্যৱস্থা।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাই পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত 3গৰাকী লোক ক্ৰমে ৰাহুল গোস্বামী, ৰাজ গোস্বামী আৰু দীপাংকৰ ঠাকুৰীয়াই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আদালতে চমন জাৰি কৰাৰ পাছতো গৌতম ভট্টাচাৰ্য নামৰ সাক্ষীগৰাকী সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত নহল। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণ কৰাৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সকলৰ সাক্ষ্য লোৱা হ'ব বুলি তেওঁ কয়। এই সন্দৰ্ভত

0: সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়।
1: আজি আমাৰ চাৰিজন মাতিছোঁ, তিনিজন এতিয়া সাক্ষাৎদান চলি আছে, থাৰ্ড নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে।
0: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰিছে। আদালতে অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহ্বান জনাইছে। বিশেষকৈ নৰকাহুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি ইয়াৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফটাহিলৰ 5টা স্থান, গড়ভাংগাৰ 9টা, গোটানগৰৰ 6টা, হেঙেৰাবাৰীৰ 30টা, জালুকবাৰী লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰঘুলিৰ 37টা, কইনাধাৰাৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, হৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু চুনচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনৰ খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077 পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা শুকুৰবাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণুৰ সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদে অন্যতম। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
2: মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংস্থা আৰু সঞ্চালকালয়সমূহৰ কাম কাজৰ অগ্ৰগতি, চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰীক্ষা আৰু গৱেষণামূলক কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা আন্তঃগাঁথনি উন্নয়ন, শিক্ষক কৰ্মচাৰী নিয়োগ আৰু চিকিৎসা শিক্ষাৰ মান উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। অটল অমৃত অভিযান ছচাইটিৰ পৰ্যালোচনাৰ সময়ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ ৰূপায়ণ অধিক গতিশীল আৰু স্বচ্ছ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ৰাজ্যজুৰি কৰ্কট ৰোগৰ চিকিৎসা সেৱা সম্প্ৰসাৰণ আৰু ৰোগীসকলক উন্নত চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত

কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰী কোষ্টে ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কোৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ জি আই টেক। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 গ'লত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।